0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। সাম্প্ৰতিক বানত 939খন গাঁৱৰ 6,53,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাৰ বান প্ৰভাৱিত 4খন জিলাৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যালোচনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ। ছিকিমৰ NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মাণ সুৰংগত আবদ্ধ 22টা মৃতদেহ উদ্ধাৰ। নিহতসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা। আৰু স্কটলেণ্ডৰ গ্লাছগোত আজি 23সংখ্যক কমনৱেলথ গেমছ আৰম্ভ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 11খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। সাম্প্ৰতিক বানত 40টা ৰাজহ চক্ৰৰ 939খন গাঁৱৰ 6,53,164 লোক ক্ষতিৰ সন্মুখীন হৈছে। কালি শিৱসাগৰ আৰু যোৰহাটত 3জনকৈ, চৰাইদেউত 2জন আৰু ধেমাজি আৰু কাৰ্বি আংলঙত 1জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ ফলত চলিত বছৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,897 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 106টা আশ্ৰয় শিবিৰ আৰু 381টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু নাজিৰাৰ বান প্ৰভাৱিত এলেকা আৰু সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে চৰাইদেউ জিলাৰ সোণাৰী, দলবাগান, অভয়পুৰ আদি অঞ্চলত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ দুৰ্গতজনক সহায় কৰাৰ বাবে চৰকাৰে যথাসম্ভৱ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। তদুপৰি এই আকস্মিক বানৰ কাৰণ সম্পৰ্কে বৈজ্ঞানিক বিশ্লেষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত উপগ্ৰহ চিত্ৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটো অধ্যয়ন কৰি প্ৰকৃত কাৰণ বিশ্লেষণ কৰা হ'ব।
1: তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে, কিন্তু লগত আৰু কি কি হৈছিল, কি কি হোৱা নাই, আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম। আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব, এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব, কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে। গতিকে মই অকণমান বানপানীটোৰ হাব কমিলেই, মানে এয়াৰ স্পীডটো অলপ কমিলেই, আমি তাৰে মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে।
0: এইবাৰৰ বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 328খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 লোকক নিয়োগ কৰা হৈছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। ইপিনে কামৰূপ, দৰং, কামৰূপ মহানগৰ আৰু ডিব্ৰুগড় জিলাৰ নগৰীয়া অঞ্চলত হোৱা বানৰ ফলত প্ৰায় 1,000জন লোক ক্ষতিৰ সন্মুখীন হৈছে। জিলাকেইখনৰ মুঠ 16টা ৱাৰ্ড বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতিৰ বুজ লয়। গুৱাহাটীৰ মুখ্য সচিবৰ সন্মিলন কক্ষত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল চুইটি ছাংছনে মুখ্য সচিবগৰাকীক ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে সবিশেষ অৱগত কৰে। ড০ কোটাই ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ, মাজুলী, শোণিতপুৰ আৰু কামৰূপ মহানগৰ জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে মত বিনিময় কৰি তেওঁলোকক বান ক্ষতিগ্ৰস্ত জিলাকেইখন, বিশেষকৈ সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বাবে অত্যাৱশ্যকীয় সাহায্য সামগ্ৰীৰ যোগান ধৰাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে শিৱসাগৰ জিলালৈ প্ৰেৰণ কৰাৰ বাবে এই জিলাকেইখনত থকা হাত নাও, উদ্ধাৰ কাৰ্যত ব্যৱহাৰ কৰা নাও, খোৱাপানীকে ধৰি অন্যান্য সামগ্ৰীৰ মজুতৰ বুজ লয়। মুখ্য সচিবগৰাকীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, সেনাবাহিনী, বায়ুসেনা, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, উত্তৰ পূব সীমান্ত ৰেলৱে, ভাৰতীয় খাদ্য নিগম, ভাৰত সঞ্চাৰ নিগম লিমিটেড আৰু দূৰসংযোগ বিভাগৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক ক্ষতিগ্ৰস্ত লোকসকলক যাৱতীয় সাহায্য প্ৰদান প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ লগতে ক্ষতিগ্ৰস্ত এলেকাসমূহৰ সাহায্য শিবিৰত প্ৰয়োজনীয় সেৱাৰ যোগান ধৰিবলৈ আৰু এই অঞ্চলসমূহ পুনৰ বাসোপযোগী কৰাৰ ব্যৱস্থা ত্বৰান্বিত কৰিবলৈ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। বৈঠকত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত সচিব ডঃ বি কল্যাণকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু অহা 3-4 দিনত কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা 24 ঘণ্টাত 7-11 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাইত আকস্মিক বান ভূমিস্খলন হ'ব পাৰে বুলি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলা প্ৰাধিকৰণ আৰু ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিক সঁহাৰি ব্যৱস্থাকে

0: যাৱতীয় প্ৰস্তুতি নিৰীক্ষণ কৰি আছে। দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ সকলো লোকক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। দূৰণিবটীয়া যাত্ৰী আৰু দৈনিক কামৰ বাবে অহা যোৱা কৰা লোকসকলক বৰষুণৰ সময়ত অপ্ৰয়োজনত ঘৰৰ পৰা নোলাবলৈ কোৱা হৈছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডত আজি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। একেদৰে অৰুণাচল প্ৰদেশ, মেঘালয় আৰু অসমত অহা দেওবাৰলৈ প্ৰচুৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে।
1: তো সবসে পহলে ডে ওয়ান মে হম লোক এক্সপেক্ট কর রহে হ্যাঁ কি অরুণাচল প্রদেশ, আসাম, মেঘালয় আর নাগাল্যান্ড কে অধিকাংশ স্থানো মে মধ্যম স্তর কি বারিশ হোনে ওয়ালি হ্যায়। সাথ হি সাথ হম লোক ইয়ে ভি এক্সপেক্ট কর রহে হ্যায় কি মণিপুর, মিজোরাম আর ত্রিপুরা কে অনেক স্থানো মে মধ্যম স্তর কি বারিশ হোনে কি সম্ভাবনা হ্যায়। ইসি তরহ ডে টু, থ্রি, ফোর আর ফাইভ মে হম লোক এক্সপেক্ট কর রহে হ্যায় কি হমারে নর্থ ইস্টার্ন রিজন মে ইয়ানি কি অরুণাচল প্রদেশ, আসাম, মেঘালয়, নাগাল্যান্ড, মণিপুর, মিজোরাম আর ত্রিপুরা কে অনেক স্থানো মে মধ্যম স্তর কি বারিশ হোনে কি সম্ভাবনা। इसी तरह से अगर वेदर वार्निंग हम लोग की बात करें तो डे वन में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में थंडर स्टॉर्म लाइटनिंग होने की संभावना है। इसके अलावा अरुणाचल प्रदेश, असम, मेघालय और नागालैंड के एक या दो स्थानों में हेवी टू वेरी हेवी रेनफॉल होने की संभावना है।
0: ছিকিমৰ নামচি জিলাৰ চামৰডঙত এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰা লোকসকলৰ 22টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। নিহত লোকসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যোৱা নিশা আসানসোলৰ ইষ্টাৰ্ণ কোল ফিল্ড লিমিটেডৰ দ্বিতীয়টো উদ্ধাৰকাৰী দলে সুৰংগটোত অভিযান চলায়। অভিযানকাৰী দলে সুৰংগটোত আৱদ্ধ আটাইকেইজন লোকক উদ্ধাৰৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰকাৰী দল অভিযান চলোৱাত অসুবিধাৰ সন্মুখীন হৈছে। সুৰংগটোৰ ভিতৰত দৃশ্যমানতা কম হোৱা আৰু মিথেন গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত অভিযান অব্যাহত ৰখাটো জটিল হৈ পৰে। কালি এন ডি আৰ এফ, এছ ডি আৰ এফ, ছিকিম আৰক্ষী আৰু খনন বিশেষজ্ঞৰ দলে সুৰংগটোৰ পৰা পাম্পৰ সহায়ত পানী উলিয়ায়। সুৰংগটোৰ ভিতৰত কমেও 25 জন লোক আবদ্ধ হৈ পৰিছিল বুলি সন্দেহ কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে ভূমিস্খলনৰ ফলত এই লোকসকল সুৰংগটোত আবদ্ধ হৈ পৰিছিল। ৰাজ্যৰ সীমান্তৱৰ্তী 9খন জিলাৰ 140খন গাঁৱৰ সৰ্বাংগীন বিকাশৰ বাবে ভাইব্ৰেণ্ট ভিলেজ শীৰ্ষক অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। অসম বিধানসভাত কালি বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই এই বিষয়ে উল্লেখ কৰি কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তৱৰ্তী গাঁওসমূহৰ সৰ্বাংগীন বিকাশৰ বাবে 2025-26 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অধীনত প্ৰাৰম্ভিক পৰ্যায়ত 9খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ, ওদালগুৰি, ধুবুৰী, দক্ষিণ শালমৰা, মানকাছৰ, কাছাৰ আৰু শ্ৰীভূমি জিলাৰ 140খন গাঁওক সামৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ জৰিয়তে সীমান্তৱৰ্তী গাঁওসমূহত সৰ্বকালীন পথ সংযোগ, দূৰ সংযোগ, বিদ্যুৎ গ্ৰীড আদিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে বুলি সদনক জানিবলৈ দিয়ে। চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু নাগালেণ্ডৰ বাহিৰে অন্য ৰাজ্যকেইখনৰ সৈতে থকা সীমা বিবাদ প্ৰায় নিষ্পত্তি হৈছে বুলি তেওঁ কয়।
2: মেঘালয়ৰ লগত থকা 6টা যি ডিস্পিউটেড পইণ্ট আছিল সেইকেইটা ৰিজলভ হৈ গৈছে। মাননীয় হোম মিনিষ্টাৰ উপস্থিতিত, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেইটোত একেবাৰে 6টা পইণ্টৰ ক্ষেত্ৰত কোনো কণ্ট্ৰভাৰ্চি নাই আৰু 6টাৰ ক্ষেত্ৰত আছে, সেইখিনি এতিয়া আলাপ আলোচনা চলি আছে। তদুপ অৰুণাচলৰ লগতো তেনেধৰণে আলাপ আলোচনা চলি আছে, কিন্তু নাগালেণ্ডৰ লগত পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী লেভেলৰ কথা হৈছে যদিও তাত অসম চৰকাৰে 1988ত এটা গোচৰ দিছিল। সেইটো পৰি থকাৰ কাৰণে, তেনেকৈ থকাৰ কাৰণে পোনপটীয়াকৈ আলোচনা কৰি এই ক্ষেত্ৰত মীমাংসা কৰাটো অসুবিধা হৈছে।
0: আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। 1927ৰ 23 জুলাইত ইণ্ডিয়ান ব্ৰডকাষ্টিং কোম্পানীৰ অধীনত বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি দেশজুৰি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। 1936ৰ 8 জুনত ইণ্ডিয়ান ষ্টেট ব্ৰডকাষ্টিং ছাৰ্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু 1956চনত আকাশবাণী ৰখা হয়। স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা ৰেডিঅ' তথ্য সম্প্ৰচাৰ আৰু জনসাধাৰণৰ মাজত একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈ আহিছে। স্বাধীনতা লাভৰ পৰৱৰ্তী সময়ত এই মাধ্যমে গ্ৰামাঞ্চলত সাক্ষৰতা, স্বাস্থ্য সজাগতা আৰু কৃষি সম্পৰ্কীয় জ্ঞানৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। বহুজনা হিতায় বহুজনা সুখায় বাণীৰে আকাশবাণীয়ে জনসাধাৰণৰ শৈক্ষিক, মনোৰঞ্জন আৰু তথ্য প্ৰদানৰ দিশত অনবদ্য ভূমিকা পালন কৰি আহিছে। স্কটলেণ্ডৰ গ্লাছগোত আজি 23 সংখ্যক কমনৱেলথ গেমছ আৰম্ভ হ'ব। 74খন ৰাষ্ট্ৰৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। উদ্বোধনী অনুষ্ঠানত অলিম্পিক পদক বিজেতা নীৰজ চোপ্ৰা, অসমৰ লাভলীনা বৰগোহাঁই আৰু মণিপুৰৰ মীৰাবাই চানুৱে ভাৰতীয় দলক নেতৃত্ব দিব। কমনৱেলথ গেমছত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে ভাৰতৰ 125জনীয়া খেলুৱৈৰ দলটোৰ অধিকাংশ সদস্য গৈ গেমছ ভিলেজত উপস্থিত হৈছে। এইবাৰৰ প্ৰতিযোগিতাত মুঠ 10বিধ খেল অনুষ্ঠিত হ'ব আৰু ভাৰতে ইয়াৰে 8বিধত প্ৰতিদ্বন্দ্বিতা কৰিব। এইবাৰ এথলেটিক্স, ছুইমিং, 3x3 বাস্কেটবল, ভাৰোত্তোলন, আৰ্টিষ্টিক জিমনাষ্টিক্স, নেটবল, বক্সিং, জুডকে ধৰি বিভিন্ন শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় দলটোত 78গৰাকী পুৰুষ খেলুৱৈ থকাৰ বিপৰীতে 48গৰাকী মহিলা খেলুৱৈ আছে। লাভলীনাৰ লগতে ভাৰতীয় দলটোত এইবাৰ লন বল খেলুৱৈ নয়নমণি শইকীয়া, পুতুল সোণোৱাল আৰু পেৰাচাইক্লিষ্ট লিছা দাসে স্থান লাভ কৰিছে। উল্লেখযোগ্য যে বিগত কমনৱেলথ গেমছত নয়নমণিয়ে সোণৰ পদক অৰ্জন কৰিছিল। ভাৰতে যোৱাবাৰৰ কমনৱেলথ গেমছত 61টা পদক অৰ্জন কৰিছিল। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে অসমৰ বান পৰিস্থিতিক লৈ ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বৰ্তমান শিৱসাগৰ জিলাতেই 70জন লোক সন্ধানহীন হৈ আছে বুলি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে ৰাজ্য চৰকাৰে বানত মৃতকৰ আত্মীয়লৈ 4,00,000 টকাকৈ আৰ্থিক সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাটোক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈয়াং জলবিদ্যুৎ প্ৰকল্পই দুই এদিনতে পানী এৰাৰ আশংকা সম্পৰ্কীয় এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বিষয়ক লৈ আমাৰ অসম কাকতে উজনিত অৰ্ধ শতাধিকৰ মৃত্যু, খুলি দিয়া হ'ব নাগালেণ্ডৰ দৈয়াং প্ৰকল্পৰ গেটু শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। উজনিৰ বানৰ লগতে এটা সপ্তাহত গুৱাহাটীৰ 3 স্থানত ভূমিস্খলন হোৱাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বানপীড়িত লোকসকললৈ আজমল ফাউণ্ডেশ্যনে 1 কোটি টকাৰ সাহায্য আগবঢ়াব বুলি বিধানসভাত বিধায়ক বদৰুদ্দিন আজমলে কৰা ঘোষণাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বানৰ লগতে দিল্লীৰ যন্তৰ মন্তৰত সহস্ৰাধিক লোকৰ প্ৰতিবাদ অব্যাহত থকাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। সোনম ৱাংচুঙে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক আৰু আইনী ব্যৱস্থা গ্ৰহণ নকৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰাসংগিক আন এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে নীট পেপাৰ লীক ইছ্যু ৰকছ পাৰ্লিয়ামেণ্ট শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। শ্ৰেয়াছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা শনিবাৰ আৰু দেওবাৰে একেখন ষ্টেডিয়ামতে শৃংখলাৰ পৰৱৰ্তী খেল দুখনত অংশ ল'ব। উভয় দেশৰ পুৰুষ দল দুটাৰ মাজত এই পৰ্যন্ত খেলোৱা মুঠ 14খন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় খেলৰ 11খনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে 3খনত পৰাজয়ৰ মুখ দেখিছে। ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত। সাম্প্ৰতিক বানত 939খন গাঁৱৰ 6,53,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত। ৰাজ্য চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ বান প্ৰভাৱিত 4খন জিলাৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰ্যালোচনা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আজি আৰু অহা 3-4 দিনত কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ অন্যান্য জিলাত বিজুলী ঢেৰেকনিৰে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ। ছিকিমৰ NHPCৰ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান সুৰংগত আবদ্ধ 22টা মৃতদেহ উদ্ধাৰ। নিহতসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা। আৰু স্কটলেণ্ডৰ গ্লাছগোত আজি 23 সংখ্যক কমনৱেলথ গেমছ আৰম্ভ।
4: শ্ৰোতাও, অভি আপ আছিমে মে আঞ্চলিক বাতৰি শুন ৰহে থে, ইয়ে আকাশবাণী কে হাফলং কেন্দ্ৰ হে। आइए आरंभ करते हैं स्थानीय गीतों कार्यक्रम। सबसे पहले सुनते हैं खेलमा कार्यक्रम। आज सुनते हैं कुछ खेलमा लोकगीत। आवाज है रिलनानस्वान खेलमा और उनके साथियों के आवाज में।

এয়া আকাশবাণী গুৱাহাটী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বান পীড়িতসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস। মন্ত্ৰী কৌশিক ৰায়ৰ সাহায্য সামগ্ৰীৰ বিতৰণ। অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা আৰু বজাৰ মূল্যৰ পৰ্যালোচনা। শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। আৰু গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ পদক নিশ্চিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই, আৰু মোৰ সৈতে আছে

0: পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 10খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আনহাতে পানী হ্ৰাস পোৱা অঞ্চলসমূহত বোকাময় পৰিৱেশে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ অভূতপূৰ্ব বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বানত ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায়ৰ বিষয়ে পৰ্যালোচনাৰ উদ্দেশ্যে শীঘ্ৰে মন্ত্ৰালয়ৰ প্ৰতিনিধি দল অসমত উপস্থিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ক্ষয় ক্ষতি আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ লগতে জিলাখনৰ কেইবাটাও বান সাহায্য শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত লোকৰ সৈতে কথা পাতে আৰু সাহায্য প্ৰক্ৰিয়াৰ বুজ লয়। গোলাঘাটৰ কমাৰবন্ধাৰ ভাস্কৰ ছিনিয়ৰ বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানপীড়িতসকলৰ প্ৰয়োজনক অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰিবলৈ জিলা প্ৰশাসন তথা সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে। পাছত মুখ্যমন্ত্ৰীয়ে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰটোত আশ্ৰয় গ্ৰহণ কৰি থকা শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কিছু সময় কটায়। শিবিৰ পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক পৰ্যাপ্ত সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। এইবাৰৰ অভূতপূৰ্ব বানত হোৱা ক্ষয় ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় সাহায্য সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ দল দুই এদিনতে ৰাজ্যখনলৈ আহিব বুলি তেওঁ প্ৰকাশ কৰে।
1: আজি মই গোলাঘাটৰ কেইটামান বানগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছো। ৰাইজৰ যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল, তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দল এটা আজি বা কালিৰ ভিতৰত পঠোৱাৰ বাবেও মোক আশ্বাস দিছে। আমাৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে, তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু আমি চৰকাৰৰ পৰা যিমান পাৰে ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটোৱে আমাৰ প্ৰচেষ্টা।
0: ইপিনে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ আমলখি গাঁও পঞ্চায়তৰ চেলেকেহাটী ৱাৰ্ডৰ বান প্ৰভাৱিত লোকসকলৰ ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলাখনত আৱদ্ধ বিভিন্ন অঞ্চলত বানপীড়িতসকলক শীঘ্ৰে সাহায্য প্ৰদান কৰা হ'ব বুলি আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত দিজু নৈৰ কাষে কাষে মথাউৰি দিয়াৰ ব্যৱস্থা নাই যদিও অন্য প্ৰকাৰে বান ৰোধৰ চিন্তা কৰা হৈছে। তেওঁ লগতে ক্ষতিগ্ৰস্ত জনসাধাৰণক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে সাম্প্ৰতিক বানত ৰাজ্যখনৰ 899খন গাঁৱৰ 6,43,364 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 24,891 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 99টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 24,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। গোলাঘাট জিলাত নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াৰ ফলত বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকাই দেখা দিছে। এই সন্দৰ্ভত এয়া আমাৰ গোলাঘাটৰ সংবাদদাতা হিৰণ্য গগৈৰ চমু প্ৰতিবেদন।
2: আজি গোলাঘাটত উপস্থিত হৈহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে গোলাঘাটত উপস্থিত হৈ কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ সমস্যাৰ বুজ লয়। এটা কথা উল্লেখ কৰিব লাগিব যে গোলাঘাটৰ বান পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনাই দেখা দিছে, কিয়নো গোলাঘাটৰ যি আচলতে সমীপৱৰ্তী নাগালেণ্ডৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী 322.25 মিটাৰলৈ বৃদ্ধি পাইছে আৰু ফলত প্ৰকল্পটোৰ 3খন গেট 0.5 মিটাৰকৈ খুলি দিয়া হৈছে আৰু ইয়াৰ ফলত নামনি অংশত থকা দৈয়াং নদীৰ লগতে যি কাষৰীয়া নৈসমূহ আছে তাৰ জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সতৰ্কতামূলক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনাইছে যাতে জনসাধাৰণ আতংকিত নহয়, ইয়াৰ প্ৰতিও তেওঁলোকে আহ্বান জনাইছে আৰু ইতিমধ্যে জিলা প্ৰশাসন SDRF বাহিনী হস্তম হৈ থকা বুলি জানিব পৰা গৈছে।
0: এইবাৰৰ বানত শিৱসাগৰ জিলাৰ 5টা ৰাজহ চক্ৰৰ 328খন গাঁও ক্ষতি

0: গ্রস্ত হৈছে। দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি জিলাখনৰ 3,92,195 জন লোক ক্ষতিগ্ৰস্ত হৈছে। 12,416 হেক্টৰৰো অধিক কৃষিভূমি পানীৰ তলত আছে। প্ৰশাসনে জিলাখনত 49টা সাহায্য শিবিৰ আৰু 181টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে 8,259 জন লোকক নিয়োগ কৰা হৈছে। এছ ডি আৰ এফ, এন ডি আৰ এফ, বায়ুসেনা বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় নাগৰিকসকল উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। যোৰহাট জিলাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ শিশুসকলক মানসিক চাপৰ পৰা দূৰত ৰখাৰ বাবে জিলা প্ৰশাসনে সুব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰশাসনে তেওঁলোকৰ খাদ্য, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰাৰ লগতে মানসিক স্বাস্থ্য আৰু মনোৰঞ্জনৰ দিশত গুৰুত্ব আৰোপ কৰিছে। জিলাখনৰ আশ্ৰয় শিবিৰসমূহত শিশুসকলৰ বাবে খেল ধেমালিৰ সামগ্ৰী যোগান ধৰাৰ লগতে আনন্দদায়ক পৰিৱেশ গঢ়ি তোলা হৈছে। বিয়লি ভাগৰ পৰা অহা এজাক মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ কেইবাটাও স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মহানগৰৰ পাঞ্জাবাৰী, চচল, বেলতলা ছাৰ্ভে, হাতীগাঁও, চানমাৰী, জু ৰোডত হোৱা কৃত্ৰিম বানৰ ফলত ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। ইপিনে যোৰাবাটৰ 8 মাইলতো কৃত্ৰিম বানৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি মৰিয়নী বিধানসভা সমষ্টিৰ অন্তৰ্গত বনাই ধনতোলাত উপস্থিত হৈ শেহতীয়া বানত চিঙা জাজি নৈৰ এটা মথাউৰিৰ পৰিস্থিতিৰ বুজ লয়। শেহতীয়া বানত দুদিন পূৰ্বে জাজি নৈৰ মথাউৰিটো বাঢ়নী পানীয়ে ছিঙি পেলোৱাৰ ফলত কেইবাখনো গাঁও প্লাৱিত হৈ পৰে। পুৰণি মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ মাজতে বানত হোৱা ক্ষতিৰ বাবে সদ্যহতে মথাউৰিটোৰ মেৰামতিৰ কাম কৰা হৈছে। আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপস্থিতিত জিলা আয়ুক্ত তথা স্থানীয় বিধায়কে মেৰামতিৰ কামৰ বিষয়ে প্ৰয়োজনীয় দিহা পৰামৰ্শ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি জগদুৱাৰ অঞ্চলতো এটা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থাৰ বুজ লয়। ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় সাহায্য সামগ্ৰী বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা, মজুত থকা সামগ্ৰীৰ পৰিমাণ আৰু বজাৰ মূল্যৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে উজনি আৰু উত্তৰ অসমৰ বান প্ৰভাৱিত জিলাসমূহৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত সামগ্ৰিক বান পৰিস্থিতিৰ পুংখানুপুংখভাৱে মূল্যায়ন কৰা হয় আৰু প্ৰভাৱিত জিলাসমূহৰ খাদ্য সামগ্ৰী তথা অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰন্তৰ উপলভ্যতা সুনিশ্চিত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত আৰু বিষয়াসকলক সংশ্লিষ্ট সকলো সংস্থাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক বৰ্তাই ৰাখিবলৈ আৰু প্ৰভাৱিত লোকসকলৰ মাজত সময়মতে সাহায্য সামগ্ৰীৰ বিতৰণ সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
1: যোৰহাট লোকসভাৰ সমষ্টিৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত প্ৰশাসনে পৰ্যাপ্ত সাহায্য আগবঢ়োৱাত বিফল হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্ৰীগগৈয়ে কয় যে অসমৰ এই বান পৰিস্থিতি অভূতপূৰ্ব। বিগত কেইদিনমানত বানপীড়িত জিলাকেইখন পৰিদৰ্শন কৰি প্ৰশাসনে জৰুৰীকালীন সাহায্য আগবঢ়োৱাত বিলম্ব হৈছে বুলি সাংসদগৰাকীয়ে অভিযোগ উত্থাপন কৰে। বানৰ পাছত ক্ষতিগ্ৰস্ত লোকসকলে যাতে নিজৰ ঘৰ দুৱাৰ পুনৰ নিৰ্মাণ কৰিব পাৰে আৰু দৈনন্দিন কৃষিকাৰ্য চলাই নিব পাৰে তাৰ বাবে আৱশ্যকীয় সঁজুলিৰ সৈতে এটা কাৰিকৰী বিশেষজ্ঞৰ দল অসমলৈ প্ৰেৰণ কৰিবলৈ সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। লগতে ৰাজ্য চৰকাৰে বানত কিমান ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে তাৰ শুদ্ধ তথ্য প্ৰকাশ কৰাৰ লগতে বান সাহায্য যাতে প্ৰতিগৰাকী বানপীড়িত ব্যক্তিয়ে লাভ কৰে সেয়া সুনিশ্চিত কৰিব লাগে বুলি সাংসদগৰাকীয়ে দাবী উত্থাপন কৰে। উদ্ধাৰ অভিযান আৰু সাহায্য বিতৰণৰ সৈতে জড়িত হৈ পৰা দল সংগঠন আৰু যুৱক যুৱতীক সাংসদগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে নতুনকৈ বিদ্যালয় একত্ৰীকৰণৰ পূৰ্বে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক নামভৰ্তি বৃদ্ধিৰ বাবে এবছৰ সময় দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি 10ম দিনা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সদনত এই বিষয়ে প্ৰকাশ কৰে। চৰকাৰী বিদ্যালয় একত্ৰীকৰণক লৈ বিভিন্ন দলৰ বিধায়কসকলে উত্থাপন কৰা এই উদ্বেগৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে নামভৰ্তি কম হোৱা বিদ্যালয়সমূহক এটা সুযোগ দিব বিচাৰিছে। তেওঁ কয় যে শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে শাসক বিৰোধী পক্ষ উভয়ে একেলগে কাম কৰা উচিত। চৰকাৰৰ বিদ্যালয় যুক্তিসংগতকৰণ নীতিৰ সপক্ষে মত প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰস্তুত কৰা বিধেয়কৰ ভিত্তিতে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহক একত্ৰীকৰণৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এবছৰৰ ভিতৰত নামভৰ্তিৰ সংখ্যাক বৃদ্ধি কৰিবলৈ ব্যৰ্থ হলে বিদ্যালয়সমূহৰ একত্ৰীকৰণৰ বাহিৰে অন্য বিকল্প নাথাকিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
2: এই 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বিধায়কসকলেও পৰীক্ষা কৰি চায় যে কোনসমূহ এমালগেমেশ্যন কৰিব লাগে বা মাৰ্জ কৰিব লাগে, তাত মূল্যৱান পৰামৰ্শ আমি আগবঢ়ালে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বৰ্তমান আমাৰ যি জিলা বিষয়াসকল আছে, আমাৰ জিলা কাৰ্যালয় আছে, ব্লকৰ কাৰ্যালয় আছে, তেওঁলোকক নিৰ্দেশ দিয়া হৈছে ইয়াৰ ওপৰত এটা প্ৰতিবেদন দিয়াৰ কাৰণে। এমালগেমেশ্যন কৰাৰ কাৰণে কোনো নিৰ্দেশনা দিয়া হোৱা নাই, এটা প্ৰতিবেদন দিয়াৰ কাৰণে, যিটো প্ৰতিবেদন আমি পৰীক্ষা কৰি চাই যথাযোগ্য যাতে আমি সিদ্ধান্ত আমি গ্ৰহণ কৰিব পাৰোঁ।
1: শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ বেগুৱাই মন্তব্য কৰিছে। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আজি এখন সংবাদমেলত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তি পৰীক্ষা নীট ইউজিক কেন্দ্ৰিক শেহতীয়া ঘটনালীক লৈ ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গৰিহণা দি মন্ত্ৰীগৰাকীয়ে কয় যে লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ স্বচ্ছতা আৰু বিশ্বাস প্ৰকাশ কৰাৰ সময়ত দায়িত্বশীল আৰু তথ্যভিত্তিক বক্তব্যহে পৰিস্থিতি সুস্থিৰ কৰি ৰাখিব পাৰে। গোৱালপাৰা চহৰৰ আইন শৃংখলা নিৰাপত্তা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে 15টা গুৰুত্বপূৰ্ণ স্থানত 19টা CCTV কেমেৰা স্থাপন কৰা হৈছে। গোৱালপাৰা জিলা আয়ুক্ত শ্ৰী প্ৰদীপ টিমুং আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই আজি এক অনুষ্ঠানত এই CCTV কেমেৰাৰ মাধ্যমেৰে নিৰীক্ষণ ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহযোগত বানৰ পিছত পশুধনৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন স্থানত বিশেষ পশু স্বাস্থ্য প্ৰতিষেধক প্ৰদান কৰাৰ লগতে চিকিৎসা শিবিৰ চলাই থকা হৈছে। বাতৰি পৰৱৰ্তী অংশৰ বাবে পুনৰ ঘূৰি যাওঁ বলক মৃদুস্মিতা শৰ্মাৰ ওচৰলৈ।
0: ধন্যবাদ পৱন। অসমৰ উদ্যোগ খণ্ডত আত্মনিৰ্ভৰশীলতা, দক্ষতা বিকাশ, গৱেষণা, প্ৰশিক্ষণ আৰু উদ্ভাৱনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ছচাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয় ব্যৱসায় বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। চুক্তি সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ ননীগোপাল মহন্তই কয় যে এই চুক্তিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে প্ৰয়োজনীয় জ্ঞান, দক্ষতা প্ৰদান, প্ৰশিক্ষণ, মেণ্টৰশ্বিপ, গৱেষণা কৰ্মশালা আৰু অন্যান্য সহযোগিতামূলক কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ব। অসম কন্যা লাভলীনা বৰগোহাঁয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত দেশৰ হকে প্ৰথমটো পদক নিশ্চিত কৰিছে। লাভলীনাই আজি 75 কিলোগ্ৰাম ওজন শাখাৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰি পোনপটীয়াকৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে আৰু কমেও ব্ৰঞ্জৰ পদক নিশ্চিত কৰে। লাভলীনা অহা 31 জুলাইত ছেমি ফাইনেলত তুলাভাৰ তাৰণ তাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িতসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস। মন্ত্ৰী কৌশিক ৰায়ৰ সাহায্য সামগ্ৰীৰ বিতৰণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ উপলভ্যতা আৰু বজাৰ মূল্যৰ পৰ্যালোচনা। শিক্ষাৰ দৰে স্পৰ্শকাতৰ বিষয়ত ভিত্তিহীন অভিযোগ আৰু অপপ্ৰচাৰে কেৱল বিভ্ৰান্তি আৰু অনিশ্চয়তাহে সৃষ্টি কৰে বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য আৰু গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ পদক নিশ্চিত। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।